এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত সাম্প্ৰতিক বানত 75জন লোকৰ প্ৰাণহানি বানত হোৱা ক্ষয় ক্ষতিৰ জোৰা মৰাৰ লগতে পুনৰ সংস্থাপনত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি সামৰণি বাঘ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালন আৰু মণিপুৰত 135 সংখ্যক ডুৰাণ্ড কাপ প্ৰতিযোগিতাৰ খেল আৰম্ভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বানত প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাৰ 7জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত বানত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 75লৈ বৃদ্ধি পাইছে। সম্প্ৰতি 622খন গাঁৱৰ 3,32,639জন লোক আৰু 45,000 হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত আছে। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে প্ৰশাসনৰ সহযোগত বানপীড়িত ৰাইজে আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত স্বাভাৱিক জীৱন যাপনলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগিতাত জিলাখনৰ বিভিন্ন স্থানত বানপীড়িতৰ মাজত সাহায্য বিতৰণৰ কাম চলি আছে। চৰাইদেউ জিলাত বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে যদিও বহু অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। কৃষিভূমিসমূহৰ পৰা পানী আৰু পলস এতিয়াও ওলাই নোযোৱাৰ বাবে কৃষিকাৰ্য ব্যাহত হৈ পৰিছে। ৰাজ্য চৰকাৰে বানত হোৱা ক্ষয় ক্ষতিৰ জোৰা মৰাৰ লগতে পুনৰ সংস্থাপনত সহায়ক হোৱাকৈ এলানি ব্যৱস্থাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ 4,00,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ'ব।

0: বুলি ফেচবুক লাইভযোগে ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষা অবিহনে এই ধনৰাশি আগবঢ়োৱা হ'ব বুলি তেওঁ কয়। তদুপৰি ৰাজ্য চৰকাৰে বানত এমাহতকৈ অধিক দিন সন্ধানহীন হৈ থকা পৰিয়াললৈও 4,00,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বানত প্ৰাণহানি হোৱা লোকৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত 5,00,000 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি 1,00,000ৰো অধিক ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালক অত্যাৱশ্যকীয় প্ৰয়োজন পূৰণ কৰিব পৰাকৈ 15,000 টকাকৈ দিয়া হ'ব।
1: বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য, অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2,500 টকা, ল'ৰা ছোৱালী কিতাপ কাগজ ইউনিফৰ্ম আৰু বুক গ্ৰাণ্ট আমি দিয়াৰ চেষ্টা কৰিম। মৃতকসকলৰ বাবে আমি আৰু 5,00,000 টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো। যিসকল মিচিং নমছত নাপাই তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো। আমি বহুত জায়গাত নতুনকৈ হেণ্ড টিউবেল দিয়াৰ বাবেও কিছু পুঁজিৰ আমি অনুমোদন কৰি দিছো।

0: নিউ ফৰ্ম আৰু বুক গ্ৰান্ট আমি দিয়াৰ চেষ্টা কৰিম। মৃতকসকলৰ বাবে আমি আৰু 5 লাখ টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো। যিসকল মিছিং নমছত নাপায় তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো। আমি বহুত জাগাত নতুনকৈ হেণ্ড টিউবেল দিয়াৰ বাবেও কিছু পুঁজিৰ আমি অনুমোদন কৰি দিছো।
1: অৰুণোদয় আঁচনিৰ অধীনত চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ হিতাধিকাৰীয়ে 1 আগষ্টত 2,500 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে। ইয়াৰ লগতে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ কিতাপ ক্ৰয়ৰ বাবে 1,000 টকাকৈ, স্নাতক পৰ্যায়ৰ বাবে 3,000 টকাকৈ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ বাবে 5,000 টকাকৈ প্ৰদান কৰা হ'ব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম ক্ৰয়ত সহায় কৰা হ'ব। আনহাতে বানত শৈক্ষিক প্ৰমাণ পত্ৰ, মাৰ্কশ্বীট আদি নষ্ট হোৱা ছাত্ৰ ছাত্ৰীসকলক পুনৰ এই প্ৰমাণ পত্ৰসমূহৰ প্ৰতিলিপি লাভ কৰাৰ ক্ষেত্ৰত আবেদন মাচুল ৰেহাই দি সহায় কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
0: যাৰ যাৰ মাৰ্কশ্বীট নোহোৱা হ'ল, যাৰ যাৰ চাৰ্টিফিকেট নোহোৱা হ'ল, তেওঁলোকে ছেবা, হায়াৰ ছেকেণ্ডাৰী কাউন্সিল বা বিশ্ববিদ্যালয়সমূহত ডুপ্লিকেট মাৰ্কশ্বীটৰ বাবে নিশ্চিতভাৱে আবেদন কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিসকলে ডুপ্লিকেট মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট আবেদন কৰিব, তেখেতসকলৰ বাবে কোনো মাচুল বিশ্ববিদ্যালয় বা কাউন্সিলে ল'ব নোৱাৰিব। ই সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ কৰাব লাগিব।
1: বানত হানি হোৱা পশুধন, শস্য আৰু মীন পালকসকলৰ ক্ষয়ক্ষতিৰ অহা 3 আগষ্টৰ পৰা বুজ লৈ পৰৱৰ্তী সময়ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ বিজেপি সাংসদসকলৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হয়। কেন্দ্ৰীয় চৰকাৰে বানৰ ক্ষয়ক্ষতিৰ জোৰা মৰাৰ বাবে সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে। অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি সামৰণি পৰিব। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে এই অধিৱেশন সামৰা হ'ব। কালি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম কাজ আৰম্ভ হ'ব। উল্লেখযোগ্য যে যোৱা 6 জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূৰ্বে 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। কালি ত্ৰয়োদশ দিনাৰ অধিৱেশনৰ কাৰ্যসূচীত উজনি অসমৰ 3খন জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ কথা আলোচনা হোৱাৰ লগতে মথাউৰিসমূহ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। অধিৱেশনত শাসক বিৰোধী সকলো বিধায়কে বান সাহায্যৰ বাবে এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি ঘোষণা কৰে। একেদৰে অসম বিধানসভা সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকল সকলে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে। সদনত কালি অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 উত্থাপন কৰা হয়। এই বিধেয়কখন গৃহীত হলে ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ গঠন হোৱাৰ পথ প্ৰশস্ত হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে। ইপিনে বৰজাৰ বিমানবন্দৰৰ আশে পাশে উপগ্ৰহীয় মহানগৰ বা ছেটেলাইট চিটি নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত প্ৰকাশ কৰে। এই মহানগৰী নিৰ্মাণৰ ফলত বৃহৎ সংখ্যক নিয়োগ সৃষ্টি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সদনত কালি চাইবাৰ অপৰাধ ৰোধ কৰা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। সদনৰ শূন্যকালীন ঘণ্টাত কংগ্ৰেছৰ বিধায়ক আছিফ মহম্মদ নাজাৰে উত্থাপন কৰা বিষয়টো সন্দৰ্ভত মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে লাহৰীঘাট সমষ্টি ঝাৰখণ্ডৰ জামতাৰা সদৃশ অপৰাধী কাৰ্যকলাপৰ ৰম্যভূমি হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অপৰাধ নিৰ্মূল কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
2: ঝাৰখণ্ডৰ এখন জামতাৰা বুলি ঠাই আছে, সেই জামতাৰাখন অনাকাংক্ষিতভাৱে কুখ্যাত এটা জাগালৈকে ৰূপান্তৰ হৈছিলে। সেই অঞ্চলৰ গোটেই মানুহ অধ্যক্ষ ডাঙৰীয়া চাইবাৰ ক্ৰাইমত লিপ্ত হ'ল। মই উপলব্ধি কৰোঁ লাহৰীঘাট হেজ বিকম জামতাৰা অৱ আছাম। গতিকে অধ্যক্ষ ডাঙৰীয়া কঠোৰ অত্যন্ত হ'ব লাগে, বিল আনিব লাগে, আমি ৰিভিউ আনিবলৈ যত্ন কৰিম। অধ্যক্ষ ডাঙৰীয়া, বিধানসভাৰ বিৰোধী সদস্যসকলে কৈছে অপৰাধীৰ লগত দয়া নাই, ক্ষমতা নাই, মমতা নাই। যদি পুলিচক মাৰপিট কৰিছে, যদি পুলিচৰ পৰা পলাবলৈ চেষ্টা কৰিছে, চাইবাৰ অপৰাধী, ধৰ্ষণকাৰী, গড় হত্যাকাৰী, বিভিন্ন অপৰাধী, ড্ৰাগ পেডলাৰ, সকলোকে পুলিচে যিকোনো একশ্যন ল'ব পাৰে বুলি আজি অধ্যক্ষ ডাঙৰীয়া এটা ইতিবাচক তেখেতলোকে প্ৰপ'জেল দিছে। মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছো।
1: ৰাজ্য চৰকাৰে অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে সদনত কালি 7খন বিধেয়ক উত্থাপন কৰা হয়। আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বিশ্বত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে 29 জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ দিশত গুৰুত্ব

গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ স্থান অন্যতম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও এই দিশত বিশেষ সফলতা লাভ কৰিছে আৰু 2007 চনত কাজিৰঙাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানতো আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন কৰা হৈছে। আজি ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচী অনুসৰি উদ্যানখনত সংৰক্ষণৰ দিশটো কেনেদৰে অধিক কাৰ্যক্ষম কৰি তুলিব পৰা হয় সেই সন্দৰ্ভত আলোচনা কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনত বন বিভাগৰ সহযোগত তিনিটা স্বেচ্ছাসেৱী সংগঠনে এই দিৱসৰ আয়োজন কৰিছে। এই উপলক্ষে আজি পুৱা চাইকেল সমদল উলিওৱা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন কৰা হৈছে। এই উপলক্ষে সজাগতা সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দুগৰাকী বন কৰ্মীয়ে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ পৰা আগবঢ়োৱা বঁটা গ্ৰহণ কৰিবলৈ নতুন দিল্লীলৈ গৈছে। আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত বিশ্বনাথ গলিয়া খেলপথাৰত আজি সজাগতা সৃষ্টিৰ বাবে এখন প্ৰীতি ফুটবল খেলৰ আয়োজন কৰা হৈছে। বিয়লি 3:30 বজাত খেলখন অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম শীৰ্ষক কাৰ্যসূচীৰ অধীনত ৰাজ্যখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ কালি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ সৈতে লোকভৱনত বৈঠকত মিলিত হয়। 2 আগষ্টত আৰম্ভ হ'বলগীয়া এই অভিযান 100 সপ্তাহ ধৰি চলিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে এখন নিচামুক্ত সুস্থ আৰু শক্তিশালী ভাৰত গঢ়ি তোলাৰ পোষকতা কৰিছে। এই অভিযানৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই কয় যে মাদক দ্ৰব্যৰ ব্যৱহাৰে এগৰাকী ব্যক্তিকে নহয় এটা পৰিয়াল, এটা সম্প্ৰদায় আৰু ৰাষ্ট্ৰৰ ভৱিষ্যতৰ ক্ষতি কৰে। শিক্ষানুষ্ঠানসমূহে সজাগতা সৃষ্টিৰে মাদক দ্ৰব্যৰ প্ৰচলন আৰু আসক্তি দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ উপাচাৰ্যসকলক এই অভিযানত ছাত্ৰ ছাত্ৰীৰ ব্যাপক অংশগ্ৰহণ সুনিশ্চিত কৰাবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে ৰাষ্ট্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ অংশগ্ৰহণ অতিশয় গুৰুত্বপূৰ্ণ। অসমৰ যুৱ প্ৰজন্মৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁ নিচামুক্ত ভাৰতৰ ধাৰণা বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংডুপ্পা কলাকেন্দ্ৰৰ বাকৰিত কালি বিয়লি শিশুনাট সমাৰোহ অনুষ্ঠিত হয়। প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাই প্ৰাণ প্ৰতিষ্ঠা কৰা এই কলাকেন্দ্ৰৰ বাকৰিত প্ৰতিবছৰৰ দৰে গ্ৰীষ্মকালীন বন্ধ উপলক্ষে এইবেলিও এমহীয়া কৰ্মশালাৰ অন্তত 3খন শিশুনাট মঞ্চস্থ কৰা হয়। বাদুংডুপ্পা কলাকেন্দ্ৰৰ বাকৰিত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত 3খন নাট উপস্থাপন কৰা হয়। থলুৱা লোকনাট্য সংস্কৃতিক ব্যতিক্ৰমী ধাৰাৰে জীয়াই ৰখাৰ উদ্দেশ্যে সাংস্কৃতিক কাম কাজেৰে বাদুংডুপ্পা কলাকেন্দ্ৰৰ প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ আদৰ্শ উজ্জীৱিত কৰি ৰখাৰ প্ৰচেষ্টা চলাই আহিছে। গুৱাহাটীৰ অগ্ৰণী সংস্থা নাৰী সাৰস্বত মঞ্চৰ উদ্যোগত অহা 9 আগষ্টত সপোন মাধুৰী দত্ত সোঁৱৰণী একক অভিনয় প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সদৌ অসমভিত্তিত হ'বলগীয়া এই প্ৰতিযোগিতাত 16-24 বছৰ বয়সৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। লতাখিলৰ বিষ্ণু নিৰ্মলা ভৱনত হ'বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পঞ্জীয়নৰ অন্তিম দিন অহা 5 আগষ্ট ধাৰ্য কৰা হৈছে। নগদ ধনেৰে প্ৰথম 3গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক সন্মানিত কৰাৰ লগতে এগৰাকী প্ৰতিযোগীলৈ বিচাৰকৰ বিশেষ উদগনি পুৰস্কাৰো আগবঢ়োৱা হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিযোগীসকলে 6001876681 আৰু 99572157300 নম্বৰত যোগাযোগ কৰিব পাৰিব। মণিপুৰ চৰকাৰৰ সহযোগত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আয়োজন কৰা 135 সংখ্যক দুৰাণ কাপ প্ৰতিযোগিতা কালি ৰাজ্যখনৰ খুমান লম্পক মূল ষ্টেডিয়ামত শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ চহকী ক্ৰীড়া ঐতিহ্য ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যুদ্ধ পৰম্পৰাৰ প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে 25 জুলাইৰ পৰা 23 আগষ্টলৈকে কলকাতা, ৰাঁচী, গুৱাহাটী, শ্বিলং আৰু ইম্ফলত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত শ্ৰীলংকাৰ সশস্ত্ৰ বাহিনীৰ এটা দলকে ধৰি 24টা দলে 43খন খেলত অংশ ল'ব। কালিৰ উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্যমন্ত্ৰী য়ুমনাং খেমচান্দ সিং, সেনাধ্যক্ষ জেনেৰেল ধীৰাজ ছেঠ, মণিপুৰৰ উপ মুখ্যমন্ত্ৰী ডঃ লোচি দিখো, মণিপুৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী গোবিন্দাস কণ্টৌজাম, উচ্চ পদস্থ সামৰিক বিষয়াৰ লগতে জ্যেষ্ঠ অসামৰিক বিষয়া, প্ৰতিনিধি, অংশগ্ৰহণকাৰীসকল উপস্থিত থাকে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
ৰাজ্য চৰকাৰে বানত হোৱা ক্ষয় ক্ষতিৰ জোৰা মৰাৰ লগতে পুনৰ সংস্থাপনত সহায়ক হোৱাকৈ এলানি ব্যৱস্থাৰ কথা ঘোষণা কৰিছে। এই অনুসৰি বানত

0: প্ৰাণহানি হোৱা লোকৰ পৰিয়াললৈ 9 লাখ টকাকৈ সাহায্য প্ৰদান কৰিব। এই বাতৰিটো আমাৰ অসম, দৈনিক জনমভূমি, দ্য চেণ্টিনেল কাকতকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আন কেইখন বাতৰি কাকতসমূহে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশেষ কৰ্মবাহিনী নিয়োগৰ নিৰ্দেশৰ পাছতো দিখৌৰ বুকুত অবৈধভাৱে শিল বালি খনন চলি থকাৰ বাবে নাজিৰা তথা কাষৰীয়া অঞ্চলসমূহত ভয়াৱহ বান আৰু খহনীয়াৰ সৃষ্টি হোৱা বাতৰিটো অসমীয়া প্ৰতিদিন আৰু দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিত স্থান দিছে। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে আজি অসম বিধানসভাৰ বাজেট অধিৱেশন সামৰা হ'ব। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশত 10 আৰু 20 টকাৰ প্লাষ্টিকৰ নোট প্ৰচলন কৰাৰ বাবে ইতিমধ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাতৰিটো দৈনিক অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে দিগজুৰি চলা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে পঞ্জীয়ন কৰা গোচৰসমূহ ৰাজ্যৰ গৃহ বিভাগে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰিটো অসমীয়া খবৰ দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। সাম্প্ৰতিক বানত 75 জন লোকৰ প্ৰাণহানি। বানত হোৱা ক্ষয় ক্ষতিৰ জোৰা মৰাৰ লগতে পুনৰ সংস্থাপনত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি সামৰণি। বাঘ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালন আৰু মণিপুৰত 135 সংখ্যক ডুৰাণ্ড কাপ প্ৰতিযোগিতাৰ খেল আৰম্ভ। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: 이닝 이제 바롱 원피디 나 바롱 방 윌루마티 이 헤마서 이닝 게 어이 어이라 해 세타미 쿠풀랑 푸포라 하이피 게 탁피니 벤포 앙킬 하이펜 르닝 지 바롱 포 인게 게 탁다 방게 톰톰 르마티 니리닝 소 인게 라 니리테 인게 니리 바누마티 방 톰마티 앙게 방 타방 포 알히둠 타방 포 바낭 툼게 테랑 게 탁바 푸포 에덤 테랑 게 탁지 빠둑삑 손삑 부포 안게 알 히듬 타낭 로테 미나 테니 아랑 무처 비알라티 에 라손 잘레
1: Nang litum ke klem nang a thek long pen aning kang sam si bang nang kiro te kang lo kalang me pi kalang lo tang te ni nang li phan nang ka chi toy to ko pi pi amang mate aning ke hang si kolo bang si aning ke hang ke ong lo nang li phan nang ka chi toy
0: Nah, kacibura terang plote aku aku sono pupo ahi pupo la aku ku ahi ku pia hi malu la nang ketoi po mane chai no suni puno na pido puno kela ke joi ki mati aku joi ki pustami non lom kacihung aku apindeng si non ge kacihung lom mati la hai lo non lom ke nang ketoi bisi ke he Sita aprang prang ambang kela aku ku kacihung la kupi ma ku sono pupo asui taho ai singda inke pene kupuloho kipuyoho busomek pini lahailo na toipo kisung bang kela asui bang asawo sung ke sung chet he la bang ke
1: Mi pikalam lo athemai li tumbang ke ke dotang hormu bang
0: si
1: ke ili tumbang
0: kala
1: ke cevar chor
0: oh
1: ke
0: cebu
1: hinu
0: cebar chor hinu
1: di
0: kala kala
1: jong la si mi piklo aku nang li mena pen si tame un ana bang ke ili tumbang ke hala bana pora bang ke
0: aban
1: klempon bom dam pom bom lo pulote tuma akheyang thege bang ke kai ke ta dole
0: kala
1: po tang te ni nang li kela so sai lok si ke klem lo tang te la buson anhing ke hang non uwe ki mi tum ta me nang lilong la pir thak ke thak a hinanat kupine nang ka charli dunji ma tang te nang than tha ba la sona mang ki tur ko puson lo ba therang ke ran nang ji ko pula pula puson nang ka charli dunji ma ta anhing ke hang atum nang lilong ke wang lo puson do ma
0: do nililong masin nang ke thak ji pu bang ke nang thak de he se ta me nili ke pi ke ran la kachibura therang ponon tani liran pichot la te bok terai phan an tani li siran pipo anke la kupulo misina therang kora therang pota he nili loran pipo anke kupulo pupo bengkri hini ma bengke bengner ke pulo keran pinang po nili loran pi et ahi i hum pi et po anke bang phan ke pathak lok po la sini limang ta ba ও রং এসিয়া থেরাং আন্তা নি সি রানাং চট নি তা সিলেট অং লো ফুলু নি লিগি চি পুপু ই সিলেট মিমি মাতি ই
1: নাং লি লং সি ওয়াং পো নাং পারান পো
0: নাং পারান পো আহ নাং থন লক পো আংকে নি লি লাং বাং লো পাথারি পিনাং পো রান পিনাং পো আংকে আহি ই হুম পিনাং পো আংকে বাং কে হাদাদাক আথেরাং আলং রা তানি লি পাউর পিতিকাং এট নাং পো আংকে মাং পাথাক লক পো lapulok tani li he di pen na andolok
1: tang te la nang li long ka char li dun ji ning ke hang tum bang ke no no ma ke nang li thek long le la
0: la pu bang ni li long nang ke thak nun ji pu bang ke abi se ta la pi sa mi nang ran pi tha pu po ing ke ni li ta ang ke o so nang ran pi pe pu ta pu ai he lo bang ta ning ke hang lo pu po he আংকে নিলিবাং টা পুপু নাং জং সে থাক থে পো তে নাং রান পি পে পু তা পুদুন দুন পো নিলিবাং কে নি মানে কাছে লেন লো মনন পি থান জক প্লট পু পুয়াল হে নিলিবাং তা হে লাসি পাতাং তে পুলো তে নি নাং রান পি পে পুয়াল কি পুদুন দুন তা হে পাতাং বেগ নাং পো নে নং দু নাই পুয়াল হে
1: মে পি গালাম লো নাং লি রং হিসিয়া ফান্তা চেথানা তেং পতে নাং লি রান পি দে রাতে
0: মানে নিলিবাং কে নন মাং কে কাছে লেট লো পুয়াল হো কে রান পি তা হে mina mina chi thek nang pu puyal ni li bang ke he
1: kala
0: mane ran pider pider lo te enke ni li bang ke iselam thek bom po he enke hala mina bang ke aki joy si orlok lok pong ka mina thek thedet pu ma di puyal ni li bang ma tha ke

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। অসমৰ বান পৰিস্থিতি সামান্য সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ শেহতীয়া বানত শৈক্ষিক প্ৰমাণ পত্ৰ নষ্ট হোৱাসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া বিষয়াৰ দল বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে কাইলৈ উজনি অসমলৈ যাব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি বিধানসভাত প্ৰকাশ কৰে। অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি সামৰণি পৰিব। বিটিচি বিধানসভাৰ দুদিনীয়া বাজেট অধিৱেশন আজিৰে পৰা কোকৰাঝাৰত অনুষ্ঠিত হৈছে। আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু সমগ্ৰ দেশতে আজি গুৰু পূৰ্ণিমা উদযাপন কৰা হৈছে। আজিৰ এই বিশেষ উৎসৱত জনসাধাৰণে তেওঁলোকৰ জীৱনত জ্ঞানৰ পোহৰ বিলোৱা শিক্ষাগুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে, ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিখন জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ শৈক্ষিক প্ৰমাণ পত্ৰ নষ্ট হোৱাসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ, অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত, তিনি প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি কিনা বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, আৰু আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচী। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। বানত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 75লৈ বৃদ্ধি পাইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল সুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। শ্ৰীআচাৰ্যই উদ্ধাৰ আৰু সাহায্য অভিযান নিৰন্তৰ চলাই নিবলৈ আৰু বান ক্ষতিগ্ৰস্ত লোকসকলে যাতে সময়মতে সকলো ধৰণৰ সাহায্য লাভ কৰে তাক নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহক নিৰ্দেশ দিয়ে। বিশেষকৈ মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকসকলৰ বিশেষ যতন ল'বলৈ ৰাজ্যপালগৰাকীয়ে নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদানকে ধৰি বিভিন্ন দিশসমূহ আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰে এই পৰিস্থিতিত সকলো ধৰণে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। ইপিনে ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য সামগ্ৰী বিতৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ক্ষতিগ্ৰস্ত লোকসকলে যাতে খাদ্য সামগ্ৰী, শিশু খাদ্য, খোৱাপানীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহ নিয়মীয়াকৈ লাভ কৰাটো সুনিশ্চিত কৰা হৈছে। পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগে নাজিৰা আৰু চৰাইদেউৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্লাষ্টিকৰ বটল সংগ্ৰহ অভিযান চলাইছে। সংগ্ৰহ কৰা বটলসমূহ আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে প্ৰেৰণ কৰা হৈছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি হলগুৰি অঞ্চলৰ 168জন লোকৰ মাজত মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্যৰ টোপোলা বিতৰণ কৰা হয়। জিলাখনত শেহতীয়া বানত 385খন গাঁৱৰ প্ৰায় 4,03,000 লোক প্ৰভাৱিত হৈছে। শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰবাম চাহবাগিচাত বৰ্তমান আমাৰ প্ৰতিনিধি উৎপল নাথ উপস্থিত আছে। তেওঁ অঞ্চলটোৰ বান পৰিস্থিতিৰ বিষয়ে আমাক সবিশেষ জনাব।
1: বৰ্তমান আমি শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চলৰ টেঙেৰা পঞ্চায়তৰ অধীনৰ বৰবাম চাহ বাগিচাত আহি উপস্থিত হৈছোঁহি। ইয়াত পৰিস্থিতি খুবেই জটিল। প্ৰায় 150টা পৰিয়াল ইয়াত বানত ক্ষতিগ্ৰস্ত হৈছে। জাজি নৈৰ পানীয়ে

0: তেওঁলোকক যথেষ্ট ক্ষতি কৰিলে। শিৱসাগৰ জিলাৰ অন্যান্য ঠাইৰ দৰে এই অঞ্চলতো পানীয়ে প্ৰায় তেওঁলোকৰ ঘৰ দুৱাৰসমূহ বুৰাই পেলাইছিলে আৰু বহুত ঘৰ ভাঙি প্ৰায় নিশ্চিহ্ন কৰি পেলালে। আৰু তেনে পৰিস্থিতিত প্ৰথম অৱস্থাত যেতিয়া পানী হ'ল, বাগিচা কৰ্তৃপক্ষই তেওঁলোকৰ বাবে কলঘৰটো মুকলি কৰি দিলে, তাতেই পৰিয়ালসমূহে আশ্ৰয় লৈ আছিলে। আৰু বৰ্তমান তেওঁলোকৰে কিছুসংখ্যক নিজৰ ঘৰলৈ উভতি আহিছে যদিও তেওঁলোকৰ বহুতৰে ঘৰখন আহি নাপালেহি। আৰু যি দুই এটা ঘৰ আছে সেই ঘৰসমূহৰ ভিতৰতো প্ৰায় একাঁঠু পানী বোকা পলস এতিয়াও আমি দেখা পাইছোঁ। আৰু তেওঁলোকৰ যিহেতু দিন মজুৰি কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তি আছিলে, চাহ শ্ৰমিক আছিলে এই গোটেই পৰিয়ালখিনি, গতিকে তেওঁলোকৰ জীৱন যাত্ৰা প্ৰায় স্থবিৰ হৈ পৰিছে আৰু তেওঁলোকে প্ৰায় দিগবেদিক হেৰুৱাই পেলাইছে।
1: ধন্যবাদ উৎপল। শিৱসাগৰ জিলা প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযানৰ লগতে স্বাস্থ্যসেৱাৰো ব্যৱস্থা কৰিছে। তদুপৰি যিকোনো প্ৰয়োজনত জনসাধাৰণক প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। জিলাখনৰ বৰ্তমানৰ বান পৰিস্থিতি আৰু সাহায্য অভিযান সন্দৰ্ভত জিলা আয়ুক্ত মৃদুল যাদৱে সাংবাদিকৰ আগত এইদৰে কয়।
2: এতিয়া লাহেকৈ আমাৰ বান পৰিস্থিতি ইম্প্ৰুভ হৈছে, কিন্তু এতিয়াও আমাৰ কিছুমান ঠাইত যেনেকে আমাৰ বেদবাৰী হ'ল, আমাৰ নেমাইজান অঞ্চল হ'ল, আমাৰ সোনপুৰা অঞ্চল হ'ল, আমাৰ খানামুখ অঞ্চল হ'ল, এতিয়াও বান পানী আছে। তাতে আমি ৰিলিফ অপাৰেশ্যন চলাই আছো। আমাৰ এতিয়াও 50খন ৰিলিফ চেণ্টাৰ চলি আছে, যাতে 30,000খন মানুহ ৰিলিফ কেম্পত বাস খোৱা কৰি আছে। আমি তাতে খোৱা ধোৱা বস্তু দি আছো। ৰিলিফ কেম্প অপাৰেশ্যন জৰিয়তে চৰকাৰ নিৰ্দেশ মৰ্মে আমি 1,00,000 পৰিয়াল কে তিনিবাৰী জিয়াৰ দিবলৈ চেষ্টা কৰিছো। আমাৰ তিনিবাৰ জিয়াৰ হ'ল অপেন জিয়াৰ আৰু CM ৰিলিফ কিট জিয়াৰ জৰিয়তে আমি 10 দিন কাৰণে ৰাচন আমি এতিয়াও দি আছো।
1: বানৰ পৰৱৰ্তী সময়ত জণ্ডিচ, ডায়েৰিয়া, চৰ্মৰোগকে ধৰি বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে যোৰহাট জিলাৰ তিতাবৰৰ জোনাকী মণ্ডল গাঁৱত বীজাণুনাশক দ্ৰব্য ছটিওৱা হয়। ৰাজ্যৰ শেহতীয়া বানত ব্যাপক ক্ষয়ক্ষতিৰ পৰিপ্ৰেক্ষিতত সদৌ টাই আহোম ছাত্ৰ সন্থাই স্থায়ী বান প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনাইছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আটাচুৰ সভাপতি বসন্ত গগৈয়ে বানত মৃত্যু হোৱা লোকৰ সংখ্যা চৰকাৰী তথ্যতকৈ অধিক হোৱাৰ আশংকা ব্যক্ত কৰি বান সমস্যা ৰোধৰ বাবে নতুন মথাউৰি নিৰ্মাণ, বৈজ্ঞানিকভাৱে নদী ব্যৱস্থাপনা আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ শেহতীয়া বানত শৈক্ষিক প্ৰমাণ পত্ৰ নষ্ট হোৱাসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জাৰি কৰা এখন অধিসূচনা অনুসৰি এই জিলাকেইখনত বানত ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰী অথবা অন্যান্য লোকক হাইস্কুল শিক্ষান্ত পৰীক্ষা, অসম হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ, মাৰ্কশ্বীট, প্ৰৱেশ পত্ৰ আৰু পঞ্জীয়ন কাৰ্ডৰ প্ৰতিলিপি কোনো ধৰণৰ মাচুল নোলোৱাকৈ প্ৰদান কৰা হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ তথ্যপাতিৰ বাবে sevaservice.in আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ তথ্যপাতিৰ বাবে ahsec.assam.gov.in পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়াত আৰক্ষীৰ কোনো প্ৰতিবেদন সংলগ্ন কৰাৰ প্ৰয়োজন নাই বুলি অধিসূচনাত উল্লেখ কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে বানত ক্ষতিগ্ৰস্ত বুলি এখন স্ব প্ৰমাণ পত্ৰ আবেদনকাৰীসকলে পৰ্টেলত আপলোড কৰিব লাগিব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অনুজা লোপা মুদ্ৰাৰ পৰা।
3: অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি সামৰণি পৰে। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে এই অধিৱেশন সামৰা হয়। অধিৱেশনৰ অন্তিম দিনটোত আজি ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। এই বিধেয়কৰ জৰিয়তে সত্ৰৰ ভূমি ক্ৰয় বিক্ৰয়ক লৈ সংশোধনী অনা হৈছে। ৰাজ্যৰ 250 বছৰীয়া পুৰণি কোনো ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্থৰ ভিতৰত বাহিৰৰ কোনো ব্যক্তিয়ে ভূমি ক্ৰয় কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই কথা উল্লেখ কৰি কয় যে 250 বছৰীয়া পুৰণি ধৰ্মীয় অনুষ্ঠানৰ সমীপত কেৱল খিলঞ্জীয়া লোকেহে বাস কৰিব। 3 প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ নিৰ্ধাৰিত সীমাৰ ভিতৰত ভূমি কিনা বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। পূৰ্বৰে পৰা ম্যাদী পট্টা থকা লোকসকলেহে সত্ৰৰ ভূমিত বাস কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। ধৰ্মীয় অনুষ্ঠানত 5 কিলোমিটাৰ ব্যাসাৰ্থৰ ভিতৰত ভূমিপট্টা নথকা বা অকৰ্তৃত্বশীলভাৱে বসবাস কৰা লোকক উচ্ছেদ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মাজুলী, বৰপেটা, বৰদোৱা সত্ৰ, ৰংঘৰ, কাৰেংঘৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্থৰ ভিতৰত বহিৰাগত লোকে ভূমি ক্ৰয় কৰিব নোৱাৰিব।
4: বৰপেটা, বৰদোৱা, মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত 3 জেনেৰেশ্যন

0: খ্রিস্টান থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব। বাকিয়ে নোৱাৰে, হিন্দু যাব নোৱাৰে, মুছলমানো যাব নোৱাৰে, খ্রিস্টানো যাব নোৱাৰে যদি পাঁচ কিলোমিটাৰৰ বাহিৰৰ হয়। যে সিম্পল কথা, বৰপেটা সত্ৰক সন্মান জনাইছো, বৰদোৱা সত্ৰক সন্মান জনাইছো, মাজুলীক সন্মান জনাইছো, আৰু ইয়াত পোৱা মক্কাও থাকিব, কাৰণ পোৱা মক্কাও 250 বছৰ আগত। এনি ৰিলিজিয়াছ ইনষ্টিটিউট, হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে।
1: ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে আদৰণি জনাইছে। বিধানসভাৰ এই সিদ্ধান্তই ৰাজ্যৰ 250 বছৰ গৰকা সত্ৰ, মন্দিৰ আৰু অন্য ঐতিহ্য ক্ষেত্ৰসমূহৰ পৰম্পৰা অক্ষত কৰি ৰাখিব বুলি সংগঠনটোৱে মত প্ৰকাশ কৰে। এই পদক্ষেপে মাজুলী, বৰদোৱা, বৰপেটা, হাজোৰ পোৱা মক্কা, কামাখ্যা মন্দিৰকে ধৰি ঐতিহাসিক ক্ষেত্ৰসমূহ সুৰক্ষিত কৰিব বুলি খিলঞ্জীয়া সুৰক্ষা বাহিনীয়ে মন্তব্য কৰে। বিধানসভাত আজি অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 গৃহীত হয়। এই বিধেয়কখনে ৰাজ্যৰ উচ্চ শিক্ষাৰ পথ প্ৰদৰ্শক, সমন্বয় স্থাপন আৰু শক্তিশালী কৰাৰ বাবে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদক শীৰ্ষ সংস্থা হিচাপে গঠনৰ পথ প্ৰশস্ত কৰিব। এই বিধেয়কখনে ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ পৰিকল্পিত আৰু প্ৰমাণ আধাৰিত উন্নয়ন সুনিশ্চিত কৰাৰ বাবে ৰাজ্যিক উচ্চ শিক্ষা পৰিকল্পনা প্ৰস্তুত কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে এই বিধেয়কে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সমান্তৰালভাৱে এটা দায়বদ্ধ আৰু ভৱিষ্যমুখী উচ্চ শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। বিটিচি বিধানসভাৰ দুদিনীয়া বাজেট অধিৱেশন আজিৰে পৰা কোকৰাঝাৰত অনুষ্ঠিত হৈছে। প্ৰশ্নকালেৰে আৰম্ভ হোৱা অধিৱেশনত অধ্যক্ষই কাৰ্যক্ৰমণিকা পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদন আৰু অধ্যক্ষ পেনেলৰ গঠনৰ কথা ঘোষণা কৰে। বিত্ত বিভাগৰ দায়িত্বত থকা বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে 2026-27 বিত্তীয় বৰ্ষৰ বছৰেকীয়া বাজেট দাখিল কৰে। বিটিচিয়ে লাভ কৰা মুঠ 91,31,00,000 টকা আৰু মুঠ ব্যয় 162,86,00,000 টকাৰ প্ৰস্তাৱেৰে আনুমানিক 71,84,00,000 টকাৰ ঘাটি বাজেট দাখিল কৰা হয়। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 গৃহীত হয়। এই বিধেয়কখনত লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ আইন 2024ৰ সংশোধন কৰা হৈছে। বিধেয়কখনত দোষী সাব্যস্ত হোৱা লোকক 10 বছৰলৈ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষীৰ সম্পত্তি বাজেয়াপ্ত কৰাকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। পৰীক্ষা সম্পৰ্কীয় বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ বাবে এই বিধেয়কখনৰ অধীনত প্ৰতিখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক বিশেষ ফাষ্ট ট্ৰেক আদালত গঠন কৰাটো বাধ্যতামূলক কৰা হৈছে। এই অনুসৰি আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ দুমাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগিব আৰু চাৰ্জশ্বীট দাখিলৰ 3 মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগিব। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো পৰিস্মিতা দিহিঙীয়াৰ ওচৰলৈ।
2: আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে 29 জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ স্থান অন্যতম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও এই দিশত বিশেষ সফলতা লাভ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল বিশ্বনাথ বন্যপ্ৰাণী খণ্ডৰ উদ্যোগত আজি বিশ্বনাথ জিলাৰ গলিয়া খেলপথাৰত এই উপলক্ষে টাইগাৰ কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ইয়াৰ জৰিয়তে জনসাধাৰণৰ মাজত বাঘৰ সংৰক্ষণ, বাঘৰ প্ৰাকৃতিক আৱাসস্থলৰ সুৰক্ষা তথা অবৈধ চিকাৰ ৰোধৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচীত বাঘ সংৰক্ষণৰ দিশটো কেনেদৰে অধিক কাৰ্যক্ষম কৰি তুলিব পৰা হয় সেই সন্দৰ্ভত আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন বিভাগৰ সহযোগত 3টা স্বেচ্ছাসেৱী সংগঠনে এই দিৱসৰ আয়োজন কৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস উপলক্ষে সজাগতা সভাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ৰাষ্ট্ৰীয় উদ্যানখনৰ দুগৰাকী বনকৰ্মী মমী বসুমতাৰী, মৌচুমী দাস আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ বন মজদুৰ গমছাৰ চাইনাৰীক আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ বঁটা আগবঢ়োৱা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ শিক্ষাগত পুনৰুদ্ধাৰ পেকেজ ঘোষণাৰ দাবীৰে শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ হাতত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে এই স্মাৰকপত্ৰৰ জৰিয়তে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক সকাহ দিয়াৰ লক্ষ্যৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জিলাকেইখনৰ শিক্ষাৰ্থীসকলক পাঠ্যপুথি, ইউনিফৰ্ম, স্কুল বেগকে ধৰি শিক্ষা সামগ্ৰী, ডিজিটেল শিক্ষাৰ উপকৰণ বিনামূলীয়াকৈ যোগান ধৰিবলৈ তেওঁলোকে পৰামৰ্শ আগবঢ়ায়। সত্ৰীয়া সংগীত শিক্ষক সমাজৰ উদ্যোগত দৰং জিলা সত্ৰীয়া সংগীত শিক্ষক সমাজ আৰু মঙলদৈ যুৱ সংঘৰ সহযোগত আজিৰে পৰা 3 দিনীয়াকৈ

দ্বাদশ চিন্তন বৈঠক আৰু কৰ্মশালাৰ আয়োজন কৰা হৈছে। মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা এই কৰ্মশালাত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা, সত্ৰীয়া সংগীতৰ সন্ধিয়া আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সত্ৰীয়া সংগীত শিক্ষক সমাজৰ সভাপতি তথা পদ্মভূষণ বঁটাৰে সন্মানিত নৃত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী, কাৰ্যকৰী সভাপতি গোবিন্দ শইকীয়া বৰবায়ন, সাহিত্য একাডেমী বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যশিল্পী ডঃ মল্লিকা কন্দলী, পদ্মশ্ৰী বঁটাৰে সন্মানিত ওজাপালি শিল্পী দ্ৰোণ ভূঞাকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে। নৃত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰ্চিত সত্ৰীয়া সংগীতৰ মাজত থকা ভিন্নতা দূৰ কৰি শুদ্ধ শৈলীত ইয়াক প্ৰতিষ্ঠা কৰাই চিন্তন বৈঠকৰ উদ্দেশ্য বুলি উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিখন জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ শৈক্ষিক প্ৰমাণ পত্ৰ নষ্ট হোৱাসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত। তিনি প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি কিনা বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। আৰু আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।